0: na simang ni dakna nangni rang altubia khasa phai yanu nang ni gmin se rakhe ne rang omong ja warang ko nien ba enumeration form ga patte soi khat ko aro banu ba gwalani rang ko thari apna nang ode angna wiat bo
1: indian election commission jun phalachi thari ko ni julai ko ruks ko thari ko na special intensive revision ni katham ga ba bakho aba chinga te ha but level officer rang na simang ni nokan chuna ri angen
2: nokan chuna
1: oi nokan chuna ni angen ba omong na simang ni duplicate enumeration form ko ga patchina ungen aro khisa ko na simang rakhi china don bagen nam main altua ba
2: আৰু বিজক বিচনি ৰেবাও নাচিমাং মামু লিখা হ'ব নে নাযাওঁ
3: আঙা নকো দংজাও চাই
1: অ চাজিং না নাযাওঁ বা দংজাও বা বিয়েল ৰঙান ইনমেৰেশ্যন ফৰ্ম খো নাই দু বাচুলন দৰ নাগেন বা আৰু হ'ম নাং খুজানা দে পেতে ৱমান সংগে থামলা কিন্তু ৰেবা ফুটে গেন আৰু না আমাই বাছি আনি ৰং দংগেন চমো দে ৱমান না কল খাই গল পাতনা বা মানে গেন
3: অ ইয়াৰ না মেন নাল চুবিয়া দে ইন্দিবা আঙাৰ ইয়াকো বানুনি কো থালে ৰাগেন
1: ইন্দিন খানা মাংগে পা ভোটৰ হেল্পলাইন নম্বৰ সাসকুবো 0 না কাটো বা ভোটৰ হেল্পলাইন এপ কো ডাউনলোড খাবো বা ভোটৰ eci.gov.in ৱেবসাইটৰ না পাঙিনিবো আৰু উনবাক্সাও www.ceomeghalaya.nic.in ৱেবসাইটৰ না বনা পাঙিনি নামান গেন
3: নাকনি খুৰাং নাকনি পুনানিব নাকনি দোগা চলন উখো গমাতনাবে ইয়াকো উইয়াতপা চিফ ইলেক্টৰাল অফিচাৰ মেঘালয়া